요. 다시 하동 낭랑하게 가리마탄고 바 요아 마이 비티니 바하이 마니냐이 가리마탄고 바 얼어 따이네 하티바니 따이오쇼 비티서프로 뭐 따이 하비싱어 동망라 가리마탄고 오버 하이켄 나그로 강글라이 벨라이 자오 그 따이케 샹카 블라이 돌마 마이 저학숙 옹란 시강께는 블라이 돌리 파유 뭐 얼어 버버나 자이키부 블라이 돌머니 미싱고 부터 이두이루 앞으로 컴라 한께는 마이 블라이나 자오 버버나 자이키부 어번 바거이 어버해 가방 농글라 한께 뭐어영 버하이노 사동난야 두이구방 노원난야 간다로 부팡 돌라 한께 농자고 그 뭐나 비티 차리부 옹이야 뭐 블라이너 코니던 블랭가 블라이 콘작 미싱고 비티 하비메야 어번이 바거이 보일러 사몽카 partner duriyo kerosene dali nai kerosene tomui kuni khe jono babesha bokrok pashi romui nai shoi thana nangu my blight dekhe singlugui nai shoi thana nangu shoi thang mani ola tasha hane hai kerosene tomui nai tebo ulta bono shoi phaina nangu heka shola hangle kerosene nangui nai duribai hojagi nai blight khon mani bo kiyogi thangu kiyogi mani ola biti shana nangu Bono bo, dibor kiring kiring no bitishanan kalayu. Oba hai klayan nang. Ar ong yang klay, nung kerasin mai yang kaka, ba nini duri kuri yang klay, ko watching ba watching nai nai, mai blaino prat prat prat prat klay, bo prap hang klay, dulzak mani, kiyogi thangu. Tamang klay apurang ke, mai blaino bo kichigi thang manu, borobobrok bai thang manu, obon se, duri wo, kerasin chumine klay manu belay chau. একটা বিধি সলা হাঙ্কে আয়ং বুতির প্লামি থানাই বা খালিমা থানাই আর হাতি বারো ওয়াই নিশানা গলাইব বনবো হ্যাঁ বুতির যে প্লামিয়া দংনাই বড় খমলা হাঙ্কে তাছা বিধি সলা হাঙ্কলে থুই থাঙ্গু অবাহে খাইয়া নাঙ্গু কোনো ফানো ওয়াই সবে অংগিয়া চুং যেমন যিনি শাক হামিয়াও হাঙ্কায় দেরা খাঙ্কায় বিধি নচুং যে নাংমা সুখ চানা গলাই তুই অবরও একাই বিধি সানা গলাইব অবাহেকে নাকলা হাঙ্কলাই চিনি তাঙ্গে তুই বা হোক বার বেলায় হামলা হিনে খাখলাই খাপাং সঙ্গ আমি মঞ্জ হন্দি 8731875545 ও মঞ্জমা পাই কে মঞ্জমা মায়া খুবা খনামনের সামুং